0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হল সেৱা সমৰ্পণ মাহৰ অধীনত ৰাজ্যৰ 83,219গৰাকী যুৱক যুৱতীলৈ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰ্থিক সাহায্য। নগাঁও উপ নিৰ্বাচনৰ বাবে 18গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত, 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত আজি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পালন আৰু উত্তৰ পূব মণ্ডল বেডমিণ্টন প্ৰতিযোগিতাৰ ছিনিয়ৰ পুৰুষ, মহিলা আৰু জুনিয়ৰ ল'ৰা ছোৱালী শাখাত অসমৰ খিতাপ অৰ্জন। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মঞ্জিত গগৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা সেৱা সমৰ্পণ মাহৰ প্ৰথমটো কাৰ্যসূচী হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ 83,219গৰাকী উদ্যমী যুৱক যুৱতীক আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰে। এই উপলক্ষে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত অংশ লৈ ডঃ শৰ্মাই যুৱ শক্তিক আত্মনিৰ্ভৰ অসমৰ আটাইতকৈ বৃহৎ শক্তি বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ আৰু অসীম সম্ভাৱনা লুকাই আছে। চৰকাৰে প্ৰদান কৰা অনুদানেৰে যুৱক যুৱতীসকলে নিজকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰি সফলতাৰ কাহিনী সমাজত বিলাই দিবলৈ আহ্বান জনায়। যুৱচামৰ প্ৰতিটো সফলতাই অসমত ইতিবাচক পৰিৱৰ্তনৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত ঔদ্যোগিক পৰিৱেশ নিৰ্মাণৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ উদ্যমীসকলক অসমত স্থাপন হোৱা বৃহৎ উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ গৃহৰ তালিকা প্ৰস্তুতৰ সময়সীমা প্ৰায় এমাহ বৃদ্ধি কৰা হৈছে। মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে কালি ৰাজপত্ৰিত অধিসূচনাযোগে এই কথা সদৰি কৰি কয় যে জিলা দুখনত বাসগৃহৰ তালিকা প্ৰস্তুত আৰু গৃহ পিয়লৰ সময়সীমা 31 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। অসমত বাসগৃহৰ তালিকা প্ৰস্তুতৰ কামৰ বাবে 15 ছেপ্টেম্বৰ অন্তিম সীমা ধাৰ্য কৰা হৈছিল যদিও বানৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাত লোকপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰু অন্যান্য প্ৰস্তুতিমূলক কাম কাজ স্থগিত ৰখা হৈছিল। ৰাজ্যৰ বাকী জিলাসমূহত গৃহ তালিকা প্ৰস্তুতৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাত আজি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সমাপন কৰিব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই দিৱস পালন কৰা হৈছে। জুবিন ক্ষেত্ৰত কালি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয়। আজি সাংস্কৃতিক অনুষ্ঠান আৰু কাইলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰৰে চাকি গছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সেইদিনা সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই বিষয়ে প্ৰকাশ কৰি কয় যে সদৌসম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজে সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়।
1: 19 তাৰিখে বিজেপিৰ কাৰ্যকৰ্তাসকলে ৰাজ্য ৰক্তদান দিব জুবিন গাৰ্গৰ মৃত্যু তিথিৰ দিন। মই নিজেও দিম আমাৰ বিজেপিৰ।
0: অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাইলৈ প্ৰাণৰ শিল্পী সুঁৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত দলৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে সাধাৰণ সম্পাদকে জাৰি কৰা জাননী অনুসৰি স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্ব খনিকৰক আৰাধনাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটীৰ চৌহদতো আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰিবলৈ লোৱা হৈছে। ধুবুৰী জিলাত আজি উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাচীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হ'ব। এই উপলক্ষে সমগ্ৰ জিলাখনতেই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। নলবাৰী জিলাৰো বাছ আস্থান, গেৰেজ, কল কাৰখানা আৰু বিভিন্ন প্ৰতিষ্ঠানত আড়ম্বৰপূৰ্ণভাৱে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যোগ, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়, বাছ আস্থান, গেৰেজ আদিত আজি পুৱাৰে পৰা বিশ্বকৰ্মা পূজা উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে দাখিল কৰা 25গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত বিজেপিৰ দেৱাশিষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, চি পি আইৰ ইনামুল হুদাৰ লগতে মুঠ 18গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামৰ প্ৰাৰ্থিত্বৰ বিষয়টো কালি অমীমাংসিত হৈ ৰয়। বিষয়টো আজি চূড়ান্ত কৰা হ'ব। আনহাতে মনোনয়ন পৰীক্ষণত 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 জুবিন মনত শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। যোৰহাটত অনুষ্ঠিত হোৱা জিলা আয়ুক্তসকলৰ সন্মিলনত আলোচিত বিভিন্ন বিষয়, সিদ্ধান্ত আৰু নিৰ্দেশনাসমূহ জিলা পৰ্যায়ত ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কোৰিয়ে শিক্ষা বিভাগৰ বিষয়াসকলক জনোৱাৰ উদ্দেশ্যে কালি এখন সভা অনুষ্ঠিত কৰে। সভাত জিলা আয়ুক্তগৰাকীয়ে শিক্ষা বিভাগৰ বিষয়াসকলক জিলাখনত শিক্ষাখণ্ডৰ সামগ্ৰিক উন্নয়ন, চৰকাৰী আঁচনি আৰু কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, শিক্ষাৰ্থীসকলৰ বাবে উন্নত শৈক্ষিক পৰিৱেশ সৃষ্টি আৰু কাম কাজসমূহ অধিক সমন্বিতভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। শিলচৰৰ প্ৰথমটো পৌৰ নিগম নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ দুজন প্ৰাৰ্থী বিজেন্দ্ৰ প্ৰসাদ সিঙে ন আৰু

0: ভক্তিসেন তালুকদাৰে 20 নম্বৰ ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। কালি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত মুঠ 18গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰে 3জন কংগ্ৰেছৰ আৰু 6জন বিজেপিৰ ক্ষুব্ধ নিৰ্দলীয় প্ৰাৰ্থী। এতিয়া 42টা ৱাৰ্ডত মুঠ 133গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। অসম চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চন, পৰিয়াল পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ লগতে ইতিমধ্যে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়ালবৰ্গলৈ বিশেষ পৰিয়াল পেঞ্চন আগবঢ়াই আহিছে। ৰাজ্য চৰকাৰৰ 1987চনৰ শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন সংশোধিত নিয়মাৱলীৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্ৰমাণ পত্ৰসহ আবেদন আহ্বান কৰা হৈছে। ইয়াৰ বাবে কালি দুপৰীয়া 12 বজাৰ পৰা অনলাইনযোগে পঞ্জীয়ন মুকলি কৰা হৈছে। ডাব্লিউ ডাব্লিউ ডাব্লিউ ডট ডাইৰেক্টৰ কালচাৰ ডট আছাম ডট গভ ডট ইন বা ডাব্লিউ ডাব্লিউ ডাব্লিউ ডট শিল্পী আছাম ডট কম ৱেবছাইটত অনলাইনযোগে 10 অক্টোবৰৰ মাজনিশা পৰ্যন্ত পঞ্জীয়ন কৰিব পাৰিব। নিৰ্দিষ্ট তাৰিখৰ পাছত অথবা অফলাইনযোগে দাখিল কৰা আবেদন গ্ৰহণযোগ্য বুলি বিবেচিত নহ'ব। সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ সাংস্কৃতিক কেন্দ্ৰসমূহৰ দায়িত্বত থকা সাংস্কৃতিক উন্নয়ন বিষয়া অথবা নিম্নবৰ্গৰ সহায়কসকলে সংশ্লিষ্ট জিলাখনৰ ইচ্ছুক দিব্যাংগ আৰু সজ্জাগত শিল্পীসকলৰ ঘৰলৈ গৈ অনলাইন আবেদন দাখিল কৰাত সহায় কৰিব। সংশ্লিষ্ট সাংস্কৃতিক উন্নয়ন বিষয়া অথবা নিম্নবৰ্গৰ সহায়কসকলৰ নাম আৰু যোগাযোগ নম্বৰ উপলব্ধ হ'ব। বিতং তথ্যৰ বাবে 9401183996 মোবাইল নম্বৰত পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অথবা শিল্পী পেঞ্চন DCA@gmail.comত ইমেইল যোগে যোগাযোগ কৰিব পাৰিব। দুলীয়াজানৰ নাওখলীয়া বৰকলা মাছগাঁও পথাৰত অহা 31 জানুৱাৰীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ পতাকা উত্তোলনস্থলীত 25 সহস্ৰাধিক পুৰুষ মহিলাই জাতীয় সংগীত পৰিৱেশন কৰিব। অষ্ট সপ্তম দ্বিবাৰ্ষিক দুলীয়াজান অধিৱেশনৰ আদৰণি সমিতিয়ে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। উদ্যোক্তা সমিতিয়ে প্ৰকাশ কৰা মতে টাই আহোমৰ ধৰ্মীয় পৰম্পৰা মেডাম মেফিৰে এই অধিৱেশনৰ আৰম্ভণি হ'ব। 1 ফেব্ৰুৱাৰীত অসম সাহিত্য সভাই 111 বছৰৰ ভৰি দিয়াৰ উপলক্ষে মূল পতাকাসহ 111খন পতাকা উত্তোলন কৰা হ'ব। অধিৱেশনৰ 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীৰ পৰম্পৰা আৰু ঐতিহ্য প্ৰতিফলিত কৰাৰ ব্যৱস্থা লোৱা হৈছে বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। তেওঁলোকে কয় যে অধিৱেশনত 700 পৃষ্ঠাৰ স্মৃতিগ্ৰন্থৰ লগতে 111খন বিভিন্ন গ্ৰন্থও প্ৰকাশ কৰি উলিওৱা হ'ব। লখিমপুৰৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ 75 বিঘা ভূমিত 352টা ধানৰ জাত সংৰোপণ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে আধুনিক জাতৰ ধানৰ লগতে 235বিধ বাও ধানৰ জাতো সংৰক্ষণ কৰা হৈছে। ইয়াৰে ভিতৰত 135বিধ বাও ধানে ৰঙা চাউলযুক্ত আৰু এই চাউলসমূহ বিদেশলৈ ৰপ্তানি কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে। বহু প্ৰতীক্ষিত ঢলাশদিয়া সংযোগী ডঃ ভূপেন হাজৰিকা সেতু মুকলিৰ পাছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে। এই দলংখন মুকলি হোৱাৰ লগে লগে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ আৰ্থ সামাজিক, ঔদ্যোগিক, জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত লক্ষণীয় পৰিৱৰ্তন দেখা গৈছে। 2017চনৰ মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন উদ্বোধন কৰাৰ পাছত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত যাত্ৰাৰ সময় 6 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস পাইছে। 60 টন সামৰিক টন ওজনৰ টেংক পৰিবহন কৰিব পৰা চীন সীমান্তৰ সমীপৰ এই দলংখন প্ৰতিৰক্ষাৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত আগবঢ়াব অৰূপ কুমাৰ শৰ্মাই।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76 বছৰীয়া জন্মদিন, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰ্থিক সাহায্য বিতৰণকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাত ভিন ভিন বাতৰিয়ে প্ৰথম পৃষ্ঠা দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76সংখ্যক জন্মদিন আৰু তেওঁৰ 25 বছৰীয়া জনসেৱাক স্মৰণ কৰি দেশজুৰি আশীৰ্বাদৰ বন্তি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টী আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ উদ্যোগত এই বিশেষ অভিযান চলোৱা হৈছে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম প্ৰধানমন্ত্ৰী মোদীৰ 76 বছৰীয়া জন্মদিনত আশীৰ্বাদ বন্তিৰে উজ্বলিল সমগ্ৰ দেশ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত কালিৰে পৰা জুবিন দিৱস আৰম্ভ হৈছে। এই উপলক্ষে তেখেতৰ স্মৃতিত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাস, পৰিয়াল আৰু অসম চৰকাৰৰ সাংস্কৃতিক

0: আমাৰ বিভাগৰ সহযোগত 17 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰলৈ এই তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, অসমীয়া খবৰ, দৈনিক অসম কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দিছপুৰৰ লোকসেৱা ভৱনৰ সন্মুখত কালি প্ৰতিবাদ সাব্যস্ত কৰে। উজনিৰ তিনিখন বান ক্ষতিগ্ৰস্ত জিলাৰ প্ৰভাৱিত লোকৰ বাবে চৰকাৰে কোনোধৰণৰ ফলপ্ৰসূ পদক্ষেপ লোৱা নাই বা সাহায্য আগবঢ়োৱা নাই বুলি অভিযোগ তুলি শিৱসাগৰৰ বিধায়কগৰাকীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকাৰ হাউচ অব ৰিপ্ৰেজেণ্টেটিভে ৰাছিয়া আৰু ইৰাণৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰাৰ উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰিছে। বিধেয়কখনৰ বাবে ভাৰতে পোনপটীয়াকৈ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে, কিয়নো ইয়াত ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু গেছ ক্ৰয় কৰা দেশসমূহৰ ওপৰত 100% পৰ্যন্ত আমদানি শুল্ক আৰোপ কৰাৰ ক্ষমতা আমেৰিকাৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰা হৈছে। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰি মাজলৈ।
1: ভাৰতে যোৱা নিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানক 127 ৰাণত পৰাস্ত কৰি শৃংখলাৰ আটাইকেইখন খেলত জয়লাভ কৰাৰ কৃতিত্ব অৰ্জন কৰে। অসমে মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব মণ্ডল বেডমিণ্টন প্ৰতিযোগিতাৰ ছিনিয়ৰ পুৰুষ, মহিলা আৰু জুনিয়ৰ ল'ৰা ছোৱালী শাখাত খিতাপ অৰ্জন কৰিছে। প্ৰতিযোগিতাখনত 4টা দলীয় শাখাত স্বৰ্ণপদক দখল কৰা অসমে ছিনিয়ৰ পুৰুষ মহিলা শাখাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ সুবাদত অহা বছৰ মেঘালয়ত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়ালৈও যোগ্যতা অৰ্জন কৰিছে। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। সেৱা সমৰ্পণ মাহৰ অধীনত ৰাজ্যৰ 83,219গৰাকী যুৱক যুৱতীলৈ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰ্থিক সাহায্য। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত আজি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ আৰু উত্তৰ পূব মণ্ডল বেডমিণ্টন প্ৰতিযোগিতাৰ ছিনিয়ৰ পুৰুষ, মহিলা আৰু জুনিয়ৰ ল'ৰা ছোৱালী শাখাত অসমৰ খিতাপ অৰ্জন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী আঞ্চলিক বাতৰি শুনিবলৈ পাব।

বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যজুৰি পালন আৰু চম্পাৱতী আৰু আইনুৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত চিৰাং জিলাৰ কেইবাখন গাঁও প্লাবিত। নমস্কাৰ, বাতৰিৰ সৈতে মই জেণ্টিৰাণী ডেকা আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত ICC বিশ্ব ব্যৱসায়ী সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে দ্ৰুত পৰিৱৰ্তিত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত পৰিৱেশে ভাৰতক উৎপাদনৰ বিচিত্ৰতা, যোগান শৃংখল শক্তিশালী কৰি তুলিছে। সেয়ে অসমৰ সংযোগ ক্ষেত্ৰত উন্নয়ন, আন্তঃগাঁথনি সম্প্ৰসাৰণ, দক্ষ মানৱ সম্পদ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যখনত উদ্যোগপতিসকলক বিনিয়োগ কৰিবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূবৰ সংযোগ, আন্তঃগাঁথনি আৰু উন্নয়নৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ গুৰুত্বৰ বাবে উত্তৰ পূব তথা অসমে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া প্ৰতিবেদনৰ বিষয়ে উল্লেখ কৰি কয় যে অসম দেশৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে স্বীকৃত হৈছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনে 5.18 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে। ইয়াৰে প্ৰায় 3.5 লাখ কোটি টকাৰ প্ৰকল্প এবছৰৰ ভিতৰত ভূমি বিনিয়োগলৈ ৰূপান্তৰিত কৰা হৈছে। এই প্ৰকল্পসমূহৰ কিছুমান ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে বুলি তেওঁ লগতে কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ঔদ্যোগিক পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ উপাদান হিচাপে উন্নত উৎপাদনৰ বৃদ্ধিৰ ওপৰত আলোকপাত কৰে। অসমৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পদে পৰ্যটন অৰ্থনীতিক উপকৃত কৰিব বুলিও মন্তব্য কৰে। ৰাজ্যখনৰ উন্নয়নৰ বাবে চৰকাৰ, উদ্যোগ, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু উদ্যোগীসকলৰ মাজত অংশীদাৰিত্বৰ প্ৰয়োজন হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। আজি বিশ্ব বাঁহ দিৱস। পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগ কৰাৰ বাবে প্ৰতিবছৰে 18 ছেপ্টেম্বৰৰ দিনটো বাঁহ দিৱস হিচাপে পালন কৰা হয়। 2009 চনত বিশ্ব বাঁহ সংস্থাৰ অধ্যক্ষ কামিছালামে এই দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। এই দিৱস উদযাপনৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন,

0: তেওঁ কয় যে পৰম্পৰাগত ঘৰ দুৱাৰ আৰু বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি মনোমোহা হস্তশিল্পলৈকে বাহ অসমৰ লোকজীৱন, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। বাহে কাৰিকৰসকলৰ জীৱিকা সুদৃঢ় কৰাৰ লগতে স্থানীয় উদ্যোগক উৎসাহিত কৰি অধিক সেউজ আৰু বহনক্ষম অৰ্থনীতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে। অসমৰ এই পৰম্পৰাগত সম্পদবিধক আধুনিক উদ্ভাৱনৰ সৈতে সংযোগ কৰি আত্মনিৰ্ভৰ অসমৰ নতুন সম্ভাৱনাৰ দিশ মুকলি কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি অহা 2 অক্টোবৰত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্টত অসম চৰকাৰ আৰু বেম্বো ইণ্ডিয়াৰ সহযোগত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ সম্পদ বাঁহক ঘাঁহজাতীয় উদ্ভিদ হিচাপে তালিকাভুক্ত কৰাৰ ফলত অসমৰ জীৱিকা আৰু সেউজ উদ্যোগৰ বাবে নতুন দুৱাৰ মুকলি হৈছে। এই দূৰদৰ্শী পৰিকল্পনাক আগবঢ়াই নি অসম বাঁহ চাইকেলৰ জৰিয়তে অহা 2 অক্টোবৰত বাঁহৰ পৰা অন্যান্য উদ্ভাৱনৰ বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত বিভিন্ন ঠাইত সজাগতা অভিযান চলোৱা হৈছে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত কালিৰে পৰা অহা 2 অক্টোবৰলৈ ব্যাপক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শ্ৰীভূমি জিলাত নিচামুক্ত ভাৰতৰ কাৰ্যসূচীত অংশ লয়। তেওঁ প্ৰথমে জিলা গ্ৰন্থাগাৰ প্ৰাংগণত গছপুলি ৰোপণ কৰে। ইয়াৰ পাছত তেওঁ নিচামুক্ত ভাৰত অভিযানৰ সংকল্প বাক্য পাঠ কৰোৱায়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলা গ্ৰন্থাগাৰ প্ৰাংগণৰ পৰা উলিওৱা সজাগতামূলক পদযাত্ৰাত মন্ত্ৰী কৃষ্ণেন্দু পাল, সাংসদ কৃপানাথ মাল্লা, বিধায়ক জাকাৰিয়া আহমেদসহ জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। পদযাত্ৰাৰ অন্তত ৰাজ্যপালগৰাকীয়ে ষ্টেচন ৰোডস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। কোকৰাঝাৰ জিলাতো আজি এই উপলক্ষে সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ সহযোগিতা সংস্থা, অসম সামাজিক অৰ্থনৈতিক আৰু স্বাস্থ্য উন্নয়ন সমিতি, অসম আৰু মেঘালয় মাদক দ্ৰব্য প্ৰতিৰোধ সংস্থাৰ সহযোগত BTC-য়ে এই কাৰ্যসূচীৰ আয়োজন কৰে। BTC-ৰ সচিব ভাস্কৰ জ্যোতি মান্তা, কাৰ্যকৰী সদস্য মুনমুন ব্ৰহ্মকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে মাদক দ্ৰব্যৰ বৰ্ধিত ব্যৱহাৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত বিশেষকৈ যুৱ প্ৰজন্মক সজাগ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। এই সন্দৰ্ভত BTC-ৰ সচিব ভাস্কৰ জ্যোতি মান্তাই এইদৰে কয়।
1: আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ যিজন চিফ, সকলোৱে নিজৰ জেগা, নিজৰ ৰাজ্য, নিজৰ দেশক ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ বিভিন্ন প্ৰয়াস কৰি আছে। কিন্তু মই ইয়াত আহি জইন কৰাৰ পিছত দেখিছিলো যে আমাৰ BTC-ৰ বহুখিনি জেগাত এই ড্ৰাগছ ৰিলেটেড ইছ্যুটো লৈ মানুহ ইমান চেন্সিটাইজ কৰিব পৰা নাই। সেইটো কাৰণে আজি প্ৰথম এৱেৰনেছ হিচাপে, আমাৰ প্ৰথম সৈনিক হিচাপে আপোনালোককো আমন্ত্ৰণ কৰি আনিছো, যাতে মিডিয়াও এটা ডাঙৰ ৰোল প্লে কৰিবলগীয়া আছে। BCDC-ৰ চেয়াৰমেনসকলক মাতিছো, বিভিন্ন বিভাগৰ বিষয়ববীসকলক মাতিছো, আমাৰ সন্মানীয় EMMCL সকলোকো মাতিছো যে আমি অকল এইটো অমুকে চাই, সেইটো অমুকে চাই বুলি ৰাখিলে নহ'ব। আমি সকলোৱে যাতে ইয়াৰ ড্ৰাগছৰ বিৰুদ্ধে যিখন যুঁজ চলি আছে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে সুৰক্ষিত কৰি ৰাখিব পাৰো, সেইকাৰণে বস্তুবিলাক বুজাই দিব কাৰণে মই ভাবিছো।
0: অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্ততে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
2: জুবিন গাৰ্গ কেৱল যে সংগীতৰ ক্ষেত্ৰতহে এগৰাকী বিস্ময়কৰ প্ৰতিভা এনে নহয়, বহু সময়ত বৌদ্ধিক ক্ষেত্ৰখনতো তেওঁৰ বিস্ময়কৰ দখল থকাটো ভালেসংখ্যক মানুহে দ্বিধাহীনভাৱে স্বীকাৰ কৰে। নাতিদীৰ্ঘ জীৱনটোত বেছিখিনি সময় তেওঁ সংগীতৰ ক্ষেত্ৰখনতে বিচৰণ কৰি থাকিলেও, সংগীতৰ ন ন পৰীক্ষা সম্পৰীক্ষা কৰি থাকিলেও, ভালেমান কিতাপো পঢ়ি তাৰ খাৰ কথা আয়ত্ত কৰি থৈছিল। সেয়ে সংগীতৰ মাজে মাজে তেওঁ কোৱা সাধাৰণ কথা কিছুমান এতিয়া আপ্ত বাক্য বা বাণীত পৰিণত হৈছে। তেওঁ কৈছিল, কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে।

মানুহৰ ওচৰ চাপিবলৈ তেওঁ সংগীত, চলচ্চিত্ৰ, ক্ৰীড়া আদিক মাধ্যম কৰি লৈছিল। লোকগীত, বনগীত, বিহুগীত, দেহবিচাৰৰ গীত আদিকে ধৰি লোকসংগীতৰ আটাইবোৰ ধাৰাতে গান গাই তেওঁ সাধাৰণ জনতাৰ ওচৰ চাপিছিল।

অধ্যয়নপুষ্ট জুবিন গাৰ্গে গভীৰভাৱে উপলব্ধি কৰিছিল যে অকল সংস্কৃতিৰ সাধনা কৰিলেই নহ'ব, সেই সংস্কৃতিক জনতাৰ ওচৰ চপাই নিব লাগিব। সাধাৰণ

0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া জনসেৱাৰ যাত্ৰাক উদযাপন কৰাৰ উদ্দেশ্যে দেশজুৰি সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি আজি তিতাবৰ সমজিলাৰ কেইবাগৰাকী ৰোগীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত সমজিলা আয়ুক্ত প্ৰীতম কুমাৰ দাস আৰু বিধায়ক ধীৰাজ গোৱালাই ৰোগীসকলক ৰেচন কাৰ্ড প্ৰদান কৰে। ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰি বিনামূলীয়া আৰু উন্নতমানৰ স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। কাৰ্যসূচীত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধ্যক্ষ দীপাংকৰ বৰগোহাঁইকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয়। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হয়। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হৈছে। ধুবুৰী জিলাত উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাচীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হৈছে। গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত অল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত এটা অত্যাধুনিক লেপাৰস্কোপিক অস্ত্ৰোপচাৰ যন্ত্ৰ প্ৰদান কৰে। প্ৰায় 1 কোটি টকা মূল্যৰ এই যন্ত্ৰৰ সহায়ত সহজতে গল ব্লাডাৰ ষ্টোনৰ অস্ত্ৰোপচাৰ কৰিব পৰা যাব। অইল ইণ্ডিয়া লিমিটেডৰ বিষয়াসকলৰ লগতে কেইবাজনো চিকিৎসকৰ উপস্থিতিত জিলা আয়ুক্ত প্ৰদীপ টিমুঙে লেপাৰস্কোপিক অস্ত্ৰোপচাৰ যন্ত্ৰ মুকলি কৰে। অইল ইণ্ডিয়া লিমিটেডৰ এই পদক্ষেপৰ ফলত দুখীয়া ৰোগীসকল উপকৃত হ'ব বুলি জিলা আয়ুক্ত শ্ৰী টিমুঙে প্ৰকাশ কৰে।
2: লেপাৰস্কোপিক অপাৰেশ্যন চিষ্টেম আছেনে নাই, তেওঁলোকে কৈছে ছাৰ আমাৰ এইটো নাই চিষ্টেম আৰু প্ৰায় 1 কোটি ওচৰাচুৰি পইচা লাগে হিউজ, আৰু গতিকে আমি আমাৰ বেলেগ যোনটো গভৰ্ণমেণ্টৰ যিখিনি বেলেগ ছাৰ্ভিচেছ যিখিনি আছে সেইখিনিতে আমাৰ বহুতখিনি লাগে, গতিকে এইটো পইচা এতিয়ালৈকে আমি মানে ডিমাণ্ড দিব পৰা নাইকিয়া আৰু তেনেকুৱা অপৰচুনিটি অহা নাছিলে। তেতিয়াতে মই আমি কথা পাতি আমাৰ যি চি এছ আৰ যি চাই অনুপম দাস এছিষ্টেণ্ট কমিশনাৰ আছিলে, মই তেখেতক ক'লোঁ যে এই কথাখিনি আমি চি এছ আৰত এটা প্ৰপ'জেল দিব লাগে আৰু অইল ইণ্ডিয়াক যেতিয়া যোগাযোগ কৰিছোঁ তেখেতসকলেও আমাৰ যোনটো প্ৰপ'জেল আছে তেওঁলোকে ফটকে তেওঁলোকে এপ্ৰুভ কৰি দিলে।
1: জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি কালিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰৰে চাকি গুচি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কাইলৈ প্ৰাণৰ শিল্পীক সোঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। বাতৰিৰ পৰৱৰ্তী অংশৰ বাবে পুনৰ ঘূৰি যাওঁ হওক জিন্তিৰাণী ডেকাৰ ওচৰলৈ।
0: চিৰাং জিলাৰ আইনুৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ কেইবাখনো গাঁও প্লাবিত হৈছে। বানৰ ফলত জিলাখনৰ ছিদলী ৰাজচক্ৰৰ অন্তৰ্গত গৰুভাষা অঞ্চলৰ আমিনপাৰা, গড়চিংপাৰা আৰু থাইগেৰগুৰিকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈছে। চুবুৰীয়া ভূটানৰ পৰা নামি অহা পানীৰ ঢলে চম্পাৱতী নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰাত নৈপৰীয়া বহু অঞ্চল প্লাবিত হয়। অঞ্চলটোৰ কেইবাটাও পকীপথৰ ওপৰেৰে পানী বাগৰাত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰে। জিলাখনত হঠাৎ হোৱা বানৰ খবৰ লাভ কৰাত বিটিচিৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, ছিদলীৰ বিধায়ক পানীৰাম ব্ৰহ্ম, জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মসহ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে আজি কোচবিহাৰৰ শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰ দৰ্শন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ সৈতে ঐতিহাসিকভাৱে জড়িত সত্ৰখনত উপস্থিত

0: উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে গুৰুজনাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। মন্ত্ৰীগৰাকীৰ এই যাত্ৰাত পশ্চিমবংগৰ বিধায়ক সুকুমাৰ ৰায়ে সংগ দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিশ্বৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত আহ্বান। বিশ্ব বাঁহ দিৱসত পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ ভূমিকাত গুৰুত্ব আৰোপ। বাঁহক আধুনিক উদ্ভাৱনৰ সৈতে সংযোগ কৰি আত্মনিৰ্ভৰ অসমৰ সম্ভাৱনাৰ দিশ মুকলি হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যজুৰি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান অব্যাহত। বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যজুৰি পালন আৰু চম্পাৱতী আৰু আইনৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত চিৰাং জিলাৰ কেইবাখনো গাঁও প্লাবিত।
1: आकाशवाणी का यह हाफलंग केंद्र है। श्रोताओं, स्थानीय भाषाओं के कार्यक्रम को जारी रखते हुए प्रस्तुत है डिमासा कार्यक्रम। इसमें आज सुनिए रिंगसोला जिडुंग और साथियों से कुछ डिमासा लोकगीत।